0: Wildlife protection is crucial for maintaining the delicate balance of our planet's ecosystems. When one species disappears, it can set off a chain reaction, affecting everything from food sources to the health of the soil. The main goal is to prevent the direct harm of killing of animals. The Constitution of India has recognized the protection and preservation of ecology and environment as a facet of right to life, which is an important fundamental right. As such, ecology and environment are not objects of ownership, but are nature's gifts intended to be preserved and protected.
1: Nagaland is one of the biodiversity hotspots. So biodiversity hotspot ko ato yate birds laga tha gile bhi, mammals laga tha gile bhi, gaach laga tha gile bhi, ki gi tha gile bhi, ito bishi ase. Whole world te biodiversity hotspot ko e amakhan. Kun jaga te biodiversity bishi ase. To Nagaland to Indo-Burma biodiversity hotspot laga part ase. Ito karani ek hisab para amakhan bishi lucky ase. Amakhan thaka jaga te ito kisim kisim ito birds, animals, ki, gaach khan bhi ito bishi pae. Nature has really blessed us in terms of that. Hoile bhi iman nature para amakhan ke gift kura to amakhan olap olap kuri kina filai nisina jahe se. Chidiya khan bhi kiman hoile bhi manu khan para hunting para mari diye. Aro mammals bhi iniga se. Aro forest laga destruction bhi bishi amakhan para kuri di se. Hoile bhi it's never too late to make a new beginning. Ito beginning laga to amakhan science to dikhi ase. Slowly and slowly things change, but itu change kori bole, first we have to change our perception, first we have to change our outlook, and first we have to start appreciating the beauty of wildlife, and as human being it's our moral responsibility to coexist, to live together and to protect the wildlife also. Kunuba to এইটো ৱাইল্ড লাইফ থকাটো কি লাভ আছে এইটো বি এটা কুৱেশ্যন সদায় মানুহখন পঠাই থাকে তো এইটো লগা ৰিপ্লাই তো ডিফাৰেণ্ট লেভেলতে থাকিব পাৰে এটা কোৱা দো আমাখান স্পিৰিচুৱেল এণ্ড এস্থেটিক লেভেল কয় এইটো কোৱা দো আমাখান হিউমেন বিং থকাটো এইটো ৰেছপনচিবিলিটি আছে এইটো কি দূচৰা থাকি আছে ৱাইল্ড লাইফ থাকিলে বি কি থাকিলে বি এইটো খান কে বি আমাখান থাকিবলৈ দিব কয় কি না As human beings, it is our moral responsibility. Well, bhi khali morality para to na hoy. Itu laga direct indirect lab aru ki ase. To amakhan direct lab laga kotha kobo. Itu wildlife kibi thaka to kutte thake thake to jungle te thake. Jungle para khabole kibi bhi paaye, environment bhi regulate kure, pani bhi paaye, hawa pani bhi bhal kure. To ৱাইল্ড লাইফ থকা কাৰণ তো জংগল বি থাকে আৰু জংগল থকা লগা কি লাভ আছে এইটো তো আছে এইটো পৰা বি আমাৰ খান আৰু টেঞ্জেবল মানে ডাইৰেক্ট কি বেনিফিট আছে কোৱা কৰিলে টুৰিজম পটেঞ্চিয়েল থকা কাৰণে কি থকা কাৰণে এইটো তো আমাৰ খান এক দিন দেতো নহ'ব আমাৰ খান এইটো মানতে ৰাখি কিনা এৰিয়াটো অলপ অলপ থাকি কিনা ডেভেলপ কৰিব লাগিব ডেভেলপ কৰা টাইমতে এইটো এনেকুৱা ডাইৰেক্টলি ইনডাইৰেক্টলি টুৰিজম লগা থাকিলে বি হোম ষ্টে লগা থাকিলে বি নেচাৰ গাইডছ বাৰ্ডিং গাইডছ কি থকা এইটো খান লগা বি বেনিফিট শ্ল'লি এণ্ড শ্ল'লি ষ্টাৰ্ট হ'ব আৰু চিটুৱেশ্যনটো চেঞ্জ হৈ যাব ৱাইল্ড লাইফতে ওচৰতে থকা বি কেতিয়াবাতো এইটো আমাৰ খান এটা ৱৰ্ড ইউজ কৰে অকুপেশ্যনেল হেজাৰ্ড অকুপেশ্যনেল হেজাৰ্ডটো কি আছে ক'ব কৈলে আপুনি দিল্লীতে থাকি আছে তাতে গাড়ী বেছি আছে তো পলিউশ্যনটো থাকিব এইটোতো অকুপেশ্যনেল হেজাৰ্ড আছে আমি যদি জংগল ওচৰতে থাকি আছে তো জংগল পৰা কিবা কিবি ইনচেক্ট কিবা কিবি আহিব এইটো কাৰণে ৱাইল্ড লাইফ পৰা বি কেতিয়াবি অকুপেশ্যনেল হেজাৰ্ড নিচিনা বি হৈ যায় স্পেচিয়েলি আমাৰ খান ৱোখা ডিষ্ট্ৰিক্টতে

0: through our participation. Let every person join, every household take part, and let the nation move forward. Census 2027, our census, our progress.
1: আপনি শুনিছেনা নাই, নাগালেণ্ড সেন্সাস 2027 নিমিত্তে ঘৰ গিনতি কাম শুরু হৈছে। এইটো জানকাৰী খান লবলৈ আছে।
2: ঘৰতে থকা দৰকাৰী সুবিধা খান, খাবলৈ পানী, এলপিজি, ইলেক্ট্ৰিচিটি, চেনিটেশ্যন আৰু বাকী দৰকাৰী জিনিছ খান লগা ডিটেইলছ লব।
1: তেতিয়া সেন্সাস অফিচ মানুহখন আপোনাৰ ঘৰতে আহিব, ঠিক ঠাক জানকাৰী দিবি আৰু ভাল চি পুৰা মদত কৰিবি।
2: আপুনি খান লগা মদত বেছি দৰকাৰ আছে। আমি খান লগা সেন্সাস, আমি খান লগা ডেভেলপমেণ্ট।
3: A mansion, a cottage, big or small, let's count them all.

0: In the first phase of census, the house listing and housing census will be conducted. This will record details about your dwelling and housing. Let us make this effort successful through our participation. Let every person join, every household take part, and let the nation move forward. Census 2027, our census, our progress.
1: আপনি শুনিছেনে নাই, নাগালেণ্ডে সেন্সাস 2027 নিমিত্তে ঘৰ গিনতি কাম শুরু হৈছে। এইটো জানকাৰী খান লবলৈ আছে।
2: ঘৰতে থকা দৰকাৰী সুবিধা খান, খাবলৈ পানী, এলপিজি, ইলেক্ট্ৰিচিটি, চেনিটেশ্যন আৰু বাকী দৰকাৰী জিনিস খান লগা ডিটেইলছ লব।
1: তেতিয়া সেন্সাস অফিচ মানুহ আপোনাৰ ঘৰতে আহিব, ঠিক ঠাক জানকাৰী দিবি আৰু ভাল চি পুৰা মদত কৰিবি।
2: আপুনি খান লগা মদত বেছি দৰকাৰ আছে। আমি খান লগা সেন্সাস, আমি খান লগা ডেভেলপমেণ্ট।
3: Let's count them all.

0: In the first phase of census, the house listing and housing census will be conducted. This will record details about your dwelling and housing. Let us make this effort successful through our participation. Let every person join, every household take part, and let the nation move forward. Census 2027, our census, our progress.
1: FM Tragoban.
2: 103 MHz.
1: News, music and entertainment.
2: This is FM Tragoban.
1: FM 103 MHz.
3: Good evening, listeners. It is Akashwani Kohima, FM Tragopan, 103 MHz, Prapniyan program huniya se. Aritya huniya hobo Hindi film gan program, apna loke pasand kuriya gan. That is SMS request program ase. So, RJ Jacob, apniyan sabke welcome kuriya se, swagat kuriya se, namaste aro salam koyne janaidiya se. Apni gan etu message likhi kina puthao pare, tu number de 9436805333. Aro likhi wogane code ase, FM space H. আৰু লিখি কিনে পঠাই দিওঁতে ফিল্ম লগা নামটো ঠিক ঠাক লিখি কিনে পঠাবি আৰু টাইটল অফ দ্য চং আপুনি ইয়াত কোনটো গানা শুনিবলৈ মন আছে এইটো বি ঠিক লিখি কিনে পঠাই দিলে বেছি ভাল কৈ কিনে আপুনি ইয়াতকে জনাই দি আছে ৱেল মেছেজ কাৰণটো আহি যায় কিনা আছে এইটো কাৰণে মই ফাৰ্ষ্ট মেছেজ বজাই দি আছে আসাম পৰা হিতেন্দ্ৰ দাস তাই লিখি কিনে পঠাই আছে আৰু তাই গানা মাঙি আছে পুলিচ পাব্লিক ফিল্ম পৰা আৰু মে গানা লগা নাম আছে মে জিছ দিন ভুলা দোঁ তেৰা প্যাৰ আৰু এইটো গীত তাই ডেডিকেট কৰি দি আছে তাৰ লগত ফ্ৰেণ্ডখন আছে মৃণাল ৰমেশ আমাল বিমাল ৰকবিলে কৈ কিনে লিখি আছে ৱেল থেংক ইউ চ' মাছ লিখি কিনে পঠাই দিয়াৰ কাৰণে হিতেন্দ্ৰ আপুনি কে থেংক ইউ আৰু আপুনি মাঙে গানাটো এতিয়া বজাই দিবলৈ আছে তো শুনি কিনে এনজয় কৰিবি

প্ৰগ্ৰামটি দুশৰা গীত কাৰণে লিখি পঠাই আছে দেৱাশীষ হাজৰিকা মাজুলী আসামপাৰা আৰু তাইক গানা মাঙি আছে সনম ৰে ফিল্মপাৰা আৰু এইটো গানা আছে হুৱা হে আজ পেহলি বাৰ এইটো গানা এতিয়া মাঙি তাই মাঙি কিনে পঠাই আছে তো দেৱাশীষ আপুনি মাঙিয়া গানাটো এতিয়া বজাই দিব তো শুনি কিনে এনজয় কৰবি

ৱেল লিচনাৰ্ছ কেম প্ৰগ্ৰামটো আকৌ শুনিব আপোনালোকে সৌদাগৰ ফিল্ম পৰা আৰু এইটো গীত আছে কবিতা কৃষ্ণমূৰ্তি মনোহৰ উদাস আৰু সুকুৱেন্দৰ সিং লগা ৱাস্তি আৰু এইটো গীত কাৰণে লিখি কিনে পঠাই আছে ৰকোভিলে মেথা ফৰ্ট মাইল দিব পাৰ চুমুকি ডিমা পৰা আৰু তাই এইটো গানা ডেডিকেট কৰি দি আছে তেওঁলোকৰ ফ্ৰেণ্ডছ খান আছে আমল বসুমতাৰী সুনীতা বসুমতাৰী অঞ্জলি বসুমতাৰী বিমল বসুমতাৰী তৰিণ জয় হিতেন্দ্ৰ দাস ৰমেশ পাত্ৰ সুনীল ফাংশো যোগেন্দ্ৰ রংপি চুবাকিয়া জামে আকুজো চোপি ব্রাদার্স দেবাশিষ হাজরিকা রমেশ প্রজাপতি রাকেশ কুমার আর অল দ্য আর জেস কিনে লিখে আছে ওয়েল থ্যাংক ইউ সো মাচ রকোভিলে লিখে কিনা পাঠাই দিয়ে কারণে তো আপনি মাইয়া গানা তো বজাই দিয়েছে হয়ে কিনা এনজয় করবি

প্ৰগ্ৰামটোক শুনিব দুশ্বৰ গীত, আৰু এতিয়া শুনিব সত্যম শিৱম সুন্দৰম ফিল্ম পৰা লতা মংগেশকাৰ লকা ৱাস্তে, আৰু এইটো গীত কাৰণে লিখি নপঠা আছে সুনিতা বসুমতী বগাজান আসাম পৰা, আৰু তাই এইটো গানা ডেডিকেট কৰি আছে অল ফ্ৰেণ্ডছ বাই সৰজি কইনে লিখি আছে। ৱেল থেংক ইউ চ' মাছ সুনিতা লিখি নপঠাই দিয়াৰ কাৰণে।

প্ৰগ্ৰামটো আকৌ লিখিব শুনিব আপোনালোকে ক্ৰেচাৰ ফিল্ম পৰা আছে বেনী ডায়েল লাগা ৱাস্তে আৰু এইটো গীত কাৰণে লিখি কিনে পঠাই কিনে আছে জুমন আছাম পৰা তাহে লিখি কিনে পঠাই আছে।

ৱাল লিচনাৰ্ছ খন প্ৰগ্ৰাম চেচ কৰিবলৈ মন টাইম হৈছে, সেইটো কাৰণে প্ৰগ্ৰাম চেচটো শুনাই দিবলৈ আছে আপুনি কাৰণ কি ডেট ইজ সৰগম ফিল্ম পৰা লতা মংগেশকৰ আৰু মহম্মদ ৰফিলক অৱস্থে আৰু এইটো গীত লগতে প্ৰগ্ৰামটো চেচ কৰি হ'ব কিলোমিটাৰ টাইম বি হৈ যোৱা আছে, সেইটো কাৰণে মই

moi apni kan karne aji karne tu itu lokote assess kori abo program tu kintu homoi 7 baji 10 minute aro 20 minute holo ki apni kan huni hobo nagami saro ingreji te regional khobor aro 7 baji 30 minute par ako ase western music program te sms request program etu time tu bi apni kan likhi na pathao pare same ase number tu 9436805333 aro likhibo kane code ase fm space w আৰু এনেকুৱা লিখি কিনে পঠাবি তো আপুনি গান কি গানা লাগে শুনিবলৈ মন আছে তো আৰ জেৰ পৰা ইয়াতে পৰা বিচাৰি কিনে বজাই দিব এণ্ড মই আকৌ আপুনিখনকে লগ কৰি আহিব 9:30 উইথ মোৰ হিন্দী ফিল্ম চংছ ডেট ইজ ডুৱেটছ এণ্ড খৰচ প্ৰগ্ৰাম আছে তো আকৌ লগ কৰি আহিব 9:30 টিল দেন উইচিং ইউ অল ওৱান্স এগেইন এ ভেৰি গুড ইভিনিং এণ্ড ষ্টে ছেফ

lyssnar ska ni till git hon är på mig ki Lata Mangeshkar är ju Kishore Kumar lagar sig filmen se Khamoshi program där hon är på mig ki Kavita Krishna Murthy är Kumar Sanu lagar sig কিন্তু এইটো গান বজাৰ কেইটাই আপুনি মেছেজ কোনোবা আহি কিনে আছে এইটো মই পঠি দি আছে লিখি কিনে পতা আছে গুড ইভিনিং এফ এম ট্ৰেক ওপেন ফেমিলি কৈ কিনে সুৰ ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ জয় মাতা দি ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ সপত শৃংগী ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ বাবু ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ লম্বোদাৰ ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ তাৰমানে চব গ্ৰাম যশোৱাদী ডিষ্ট্ৰিক্ট পৰা আছে ডেট ইজ ফ্ৰম মধ্য প্ৰদেশ চ' থেংক ইউ চ' মাছ ফৰ ৰাইটিং আৰু দুচৰা মেছেজ আকৌ লিখি কিনে পঠা আছে ইয়াতে দুৰ্গেশ নগনপুৰী ৰাজেশ্যাম নগনপুৰী বন্দনা ভাওনা বিন্দু গলু কুসুমবাই বাবু দিব্যাংশ সুৰেশ কুমাৰ দক্ষে সুৰেশ বৰ্মা ঋষভ কনক ভাওনা বৰ্মা প্ৰেমলাল বৰ্মা নিকেশ হৰ্ষিতা আৰু মমতা বৰ্মা মমতাবাই বৰ্মা তেখেত আমি লিখি কিনে পঠা আছে চ' থেংক ইউ চ' মাছ ফৰ ৰাইটিং তো এতিয়া দুচৰা গীত আকৌ শুনি ল'ব